সিদ্ধ না হয় না উডারি উচি হুন্দি অবস্থা উচি হুন্দি না কই সিদ্ধি হুন্দি প্রাপ্তি হুন্দি এ হলো বল সন্ত বিচ বি আইন কঞ্চন কায়া কোট গর বিচ হর হর সিদ্ধা সিদ্ধা অর্থ প্রাপ্ত কিসে চিজ বিচো কিসে চিজ নু সিদ্ধ কর রহে গুরু কেন যো কুছ তু হুন তক ফেরিয়া লে লে কে কিতা না ਇੰਨੀ ਲਾ ਖੇਡ ਖੇਡ ਕੀਤਾ ਹੈ ਨਾ ਮੈਨੂੰ ਦਿਸਦਾ ਤੂੰ ਜੀਵਨ ਬਰਬਾਦ ਕਰ ਲਿਆ ਤੇਰੀ ਨਾ ਅਵਸਥਾ ਉੱਚੀ ਹੋਈ ਉਹਦੇ ਵਿੱਚੋਂ ਨਾ ਕੋਈ ਗਿਆਨ ਪ੍ਰਾਪਤ ਹੋਇਆ ਨਾ ਕੋਈ ਸਿੱਧੀ ਹੋਈ ਉੱਡ ਨਾ ਜਾਏ ਸਿੱਧ ਨਾ ਹੋਏ ਤੇ ਲੱਗੇ ਸਾਰਾ ਨੱਚਣਾ ਟੱਪਣਾ ਫੇਰੀਆਂ ਤੇ ਲੀਲਾ ਇੱਕ ਮਨੋਰੰਜਨ ਬਣ ਕੇ